0: कर दे ना तो तुझे लगा चिकित्सक है या तो चिकित्सक है या जो अमुन्यों को जो अमु कारण दी तंखुई कारकों एक चीज़ जगो जामु जामु से तो कहाँ मांगी शाला जिम्मा चेहरे देगो
1: या या
0: कुतामनो देवी को सुना
1: तो
0: हनु चमो रख सुना तो हनु चमो रख सुना
1: Zoo Jaura can not read Lentano Hajan Katamu Devi Kosuma to Hono Chamir Suma, Nibjau Sambachir and Zoo Jaura can not as in Rilla. Yalentano Hajan Katoa, Ngamanungo Jaur Ngamu, and Doin Hanga Kangre Doin Manga.
0: Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig Zig ᱥᱟᱢᱟᱥᱤᱥᱟᱨᱮ ᱫᱤ ᱞᱟᱱᱪ ᱦᱟᱡᱜᱨᱮ ᱫᱤ ᱱᱟᱢᱥ ᱜᱟᱛᱟ ᱪᱤ ᱟᱹᱱᱤ ᱪᱷᱟᱡᱜᱨᱮ ᱫᱤ
1: ᱢᱟᱥᱤᱜ ᱜᱚᱫᱤ ᱪᱟᱪᱟ ᱫᱟᱵᱥ ᱢᱟᱥᱤᱜ ᱜᱚᱱᱤ ᱪᱚ ᱛᱟᱠᱥᱟᱱ ᱫᱚ ᱵᱤᱱᱟᱨ ᱢᱟᱥᱤᱜᱟ ᱪᱚ ᱛᱤᱛᱩᱱᱤ ᱠᱷᱟᱡᱟᱵ ᱡᱮᱜᱟ ᱱᱟᱝᱜᱟ ᱱᱤᱜ ᱪᱟᱢᱤᱫᱟᱣ ᱱᱩᱜ ᱛᱤᱠᱟᱹᱵ ᱱᱟᱢ ᱨᱮᱭᱟᱥᱤ ᱟᱜᱚᱢᱚᱨᱮ ᱢᱚ ᱭᱟ
0: Я чигнили дао чи ргытапка.
2: Оранги нил дао не?
0: Оле. Мар ранги чу нил дао на чи нги ура та ргытапка.
2: Матук.
0: Матупка?
2: Матук.
0: Ари, та ник цами дао на рык матупка, релази.
2: Ария.
0: Рета аняли. Аняли дао на тихкова ргытапни тихка мека.
2: Мека адинг.
0: Мека.
2: Мек.
0: Я. А не лом него ти тазо дарг там на ре.
2: Тара. Я дуду да.
0: Оле, та ти намзга та аниг цами да нарг так та гомо нел да кумре ла зи. Аниг цами да кумре та ра нелом нина аниг ора чи рирг так кумо.
2: Ририо.
0: Да та зин ре та да чи ти дан ма хунас.
2: Оле.
0: Я. То по гынчин. А гынчин лен цина шигамню.
2: ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁ